চণ্ডালনৰ উপস্থিতি কি নিৰ্লজ্জ প্ৰস্তাৱ! লজ্জা নাহি তম গজপতি পুৰুষোত্তম দেৱক ৰথ উপৰে চেৰা পহৰা কৰি যে চণ্ডালৰ কাৰ্য কৰে তাৰ কি হাস্যাস্পদ প্ৰস্তাৱ! কাঞ্চী ৰাজদেৱা পদ্মাৱতীৰ পাণি গ্ৰহণ সে কৰিব, পুৰুষোত্তমৰ আত্মৰ্থাত কম নুহে। চণ্ডাল ঠাকুৰৰ জনে চণ্ডাল নৰপতিৰ কি দুঃসাহস! কথাৰে মোৰ অংগ প্ৰজ্বলিত হৈ যাওঁছি। এ প্ৰস্তাৱ মো বংশ পৰম্পৰা প্ৰতি ঘোৰ অপমান। যা যা শীঘ্ৰে!